কৰোবাৰ নানান কথা বলিয়া দাস কহিলে মা সূৰ্য যদি পূৰ্ব দিগ ছাড়ি পশ্চিমৰ উদয় হুঁতি পৰ্বত অগ্ৰৰে পদ্ম ফুল ফুটি পাৰে মেৰুগিৰি টলি যাই পাৰে অগ্নি শীতল ভজি পাৰে কিন্তু এ বলিয়া দাস যা কৈছে সেই সীতা চৰিত্ৰ লেখি পাৰিব নাই। ৰাগি গলে মা মহালক্ষ্মী আজি ক্ৰোধে।